0: খিচা, বেলেগ বেলেগ বৰণ লোৱা। এই পৃথিৱী পৃথিৱী এই পৃথিৱী পৃথিৱী আমাৰ এই ঘৰ আমাৰ এই ঘৰ নাই যে নাই তাত নাই যে নাই তাত তাত আপোন পৰ পৰ আপোন পৰ কিয়া লিখা হয় এই পৃথিৱী আপোন পৰ ঠিক আছে আমি সৰুবোৰ তাৰেই পোহৰ ৰঙিয়াল ৰ'দ ৰঙিয়াল ৰ'দ আল ৰঙিয়াল ৰ'দ এছে ৰেঙা এছে ৰেঙা এই পৃথিৱী আমাৰ এই ঘৰ নাই যে নাই তাত আপোন পৰ আমি সৰুবোৰ তাৰেই পোহৰ ৰঙিয়াল ৰ'দ এছে ৰেঙা বাচ বাচ্চো এই গানা কা তাল হে কাহাৰবা তো এক দফে শুন লিজিয়ে ওয়ান টু বজাইয়ে তো একবার ওয়ান টু থ্রি আজি মন রঙা হল পন রঙা বলি টু থ্রি আজি মন রঙা হল পন রঙা পাশুখন মহাদেশ রঙে রঙা পাশুখন মহাদেশ রঙে রঙা মেলা মেলা হাত মিলাই দিয়া জগত খনেই হক হাঁহি ভরা
1: জগত খনেই হক হাঁহি রঙা
0: এক দফে শুনিয়ে।